0: हेलो फरमाइश।
1: हेलो फरमाइश। हेलो सर
0: जी नमस्कार। हेलो फरमाइश।
1: मैं रमेश दास गोलाघाट पर कैसो।
0: रमेश दा केनेका भाल?
1: भाले भाले आपनार भाल नय?
0: होय होय मय खूब भाल।
1: मय माने ए अमर आकाशवाणी लिसनर ग्रुप तरफर का अरुणाचल जे तो बार आइगल गपके।
0: ओके ओके ओके होय होय होय आपने हुनिसे न
1: कारणे समभागी होइसु।
0: होय होय होय
1: तले राहत पाबो लागे तार कारणे आमी प्रार्थना जनाइसु।
0: होय होय होय हसा कथा। बेसी बरखन होले अकमान निजर চাই মেলি থাকিব লাগে।
1: হয় হয়
0: কেতিয়া বেশি পানী আহি যায় কব নোৱাৰে নহয় জানো?
1: ঘপককে আহি গল।
0: হয় হয় হয় সেইটোৱে আৰু। আপুনি এতিয়া কৰ পৰা ঘৰৰ পৰা কৈ আছে নে বাহিৰৰ পৰা?
1: ঘৰৰ পৰাই কৈ আছো।
0: ঘৰৰ পৰা ন? কেনেকুৱা আছে আপোনাৰ তাতে এতিয়া?
1: নাই আমাৰ ইয়াত বতৰ ঠিকে আছে, বৰষুণটো হোৱা নাই।
0: আচ্ছা আচ্ছা, তো ৰমেশ দা কওক আজি কি গানা শুনিব?
1: মই আজি গানা সেই বতৰ লৈ পেলাই লোফাৰ লোফাৰ ফিল্মৰ পৰা গান এটা আনিব খুজিছো। আজ মৌচম বৰা বেইমান।
0: ওহো আজি মৌচম। হয় হয় হয় বহুত ধুনীয়া গানা। আৰু কাক শুনাব আপুনি এইটো গানত?
1: গানটো শুনাম প্ৰথম মোৰ শ্ৰীমতীৰ ওচৰত আছে।
0: নমস্কাৰ কব
1: আপোনাৰ থাকিব। তাৰপিছত থাকিব ভাইকন মুণ্ডা, অমল বসুমতারী, বিমল বসুমতারী, চন্দ্রকান্ত টাইট, যোগেন্দ্র রংপি, হিতেন্দ্র দাস, ওর যেদিকে থাকা ভগবান সিং পরমার, পূরণ বর্মা, রমেশ প্রজাপতি, রাকেশ ও প্রেমজিৎ চক্রবর্তী ওর সবই লিসনার কো
0: সবই কো আপ ডেডিকেট করনা চাহতে হ্যাঁ জি জি। তো রমেশ দা কল করনে কে লিয়ে বহুত বহুত ধন্যবাদ। সুনতে হ্যায় আপকে পছন্দ কা গানা লোফার ফিল্ম সে।
1: ধন্যবাদ।
0: ওকে।